নমস্কাৰ, সুপ্ৰভাত প্ৰিয় শ্ৰোতা। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আজি সোমবাৰ 1433 ভাস্কৰাব্দৰ আহিন মাহৰ 3 তাৰিখ, 1948 শকাব্দৰ আজি ভাদ মাহৰ 30 দিন, 2026 খ্ৰীষ্টাব্দৰ আজি অক্টোবৰ মাহৰ 21 তাৰিখ। এতিয়া সময় পুৱা 4:33 আৰু 41 ছেকেণ্ড গৈছে। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত, FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত আৰু নিউজন AIR মোবাইল এপত।

এই আকাশবাণী গুৱাহাটীৰ মহাবাহু, আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত ডিউটি ৰুমত আছে কৰবী হাজৰিকা, নিয়ন্ত্ৰণ কক্ষত আছে নিখিল শৰ্মা, আনোৱাৰ আলী, আছিক আলী আৰু অমৰেশ কলিতা, ট্ৰান্সমিটাৰত আছে বিপুল কলিতা, ধ্ৰুৱজ্যোতি বৰ্মন আৰু শ্বেখ আব্দুল্লাহ আহমেদ, এফ এম ট্ৰান্সমিটাৰত আছে সিদ্ধেশ্বৰ বড়ো আৰু ষ্টুডিঅ'ত মই প্ৰাঞ্জল শৰ্মা। এতিয়া শুনক এখনি সংগীতালেখ্য, শ্ৰী শ্ৰী শংকৰদেৱ, ৰচনা পুৰুষোত্তম দাসৰ, প্ৰযোজনা প্ৰভাত শৰ্মাৰ।

0: শংকৰদেৱ জগতৰ জগতগুৰু শংকৰ আৰু ভক্তজনৰ প্ৰাণ প্ৰিয়তম শ্ৰীমন্ত শংকৰ সম্বন্ধে অসমৰ কবিয়ে গাইছে।
1: তোমাৰ জীৱনীদেৱ লেখেন সাধ্যকাৰ, গোটেই অসম জুৰি বিস্তৃত জীৱনী যাৰ।
0: সেইজনা পুৰুষ পূৰ্বতে এই দেশৰ মানুহ নাছিল, পাছে ভগৱন্ত প্ৰভু নৰৰূপ ধৰি কামৰূপ ৰাজ্যে জন্মগ্ৰহণৰ পূৰ্বত তেৰাৰ পা পৰিয়াল পশ্চিম দেশ কন্যকুব্জত বা কনৌজত বাস কৰিছিল। সেই স্থানে পূৰ্বপুৰুষ প্ৰেম পূৰ্ণানন্দগিৰি দানী মানী ক্ষমতাশালী সামন্ত পুৰুষ আছিল।
1: পাছে পুত্ৰ সন্তান নথকাত ভগৱান কৃষ্ণক উপাসনা কৰি এটি পুত্ৰ সন্তানৰ মুখ দেখে আৰু নাম ৰাখে কৃষ্ণগিৰি। এহিমতে সেই বংশলতা আগবাঢ়ি যায়। সুবৰ্ণগিৰি, গন্ধৰ্বগিৰি, ৰামগিৰি, হেমগিৰি, হৰিবৰগিৰি আৰু কৃষ্ণকান্তি।
0: হৰিবৰগিৰিৰ পুত্ৰ সন্তান নথকাত তেওঁৰ জীয়ৰী কৃষ্ণকান্তিয়ে ৰাজ্যৰ দায়িত্বভাৰ লয়। তেওঁ আবিয়ী হৈ থাকে আৰু মহাদেৱৰ পৰা বৰ পাই এটি পুত্ৰ সন্তান লাভ কৰে আৰু নাম ৰাখে লণ্ডাবৰ বা লণ্ডাগিৰি।
1: দেৱতাৰ ঔৰসত মানৱীৰ গৰ্ভত সন্তান হোৱা কথাটো পৃথিৱীৰ বিভিন্ন জাতিৰ মাজত এটি প্ৰচলিত জনবিশ্বাস। এইটোও বোধ কৰোঁ সেই জনবিশ্বাসৰে ভিতৰুৱা বস্তু বুলি আমি ধৰি ল'ব পাৰোঁ। বিভিন্ন যুগত বিভিন্ন কাৰণত মানুহৰ সমাজত প্ৰব্ৰজন হৈয়ে আছে।
0: প্ৰাগৈতিহাসিক যুগৰ পৰা আজিলৈ তেনে প্ৰব্ৰজন অসমলৈ হৈয়ে আছে। শেষলৈ প্ৰব্ৰজন হোৱা হ'ল মান সন্মানৰ প্ৰশ্নত বা ৰাজনৈতিক কাৰণত। অসম সেই সময়ত যিদৰে সৰু সৰু ক্ষুদ্ৰ ৰাজ্য কিছুমানৰ সমষ্টি আছিল, ভাৰতবৰ্ষও সেই সময়ত কিছুমান ৰাজ্যৰ সমষ্টিহে আছিল আৰু নিশকতীয়া হৈ পৰিছিল। বাহিৰৰ শত্ৰুৰ আক্ৰমণত নিজৰ ৰাজ্যবোৰ ৰক্ষা কৰিব নোৱাৰিছিল। কনৌজতো তেনে এটি বিপৰ্যয় ঘটিছিল।
1: তাৰ ফলত শংকৰদেৱৰ পূৰ্বপুৰুষসকলেও দেশ এৰি পূবৰ কামৰূপ ৰাজ্যলৈ প্ৰব্ৰজন কৰিবলৈ বাধ্য হৈছিল। সেয়া এক দীৰ্ঘ ইতিহাস। তেনে সময়তে কমতাপুৰ ৰাজ্যৰ ৰাজসিংহাসনত আছিল ৰজা দুৰ্লভ নাৰায়ণ। সেই সময়তে শংকৰদেৱৰ পূৰ্বপুৰুষৰ দলটো লণ্ডাবৰৰ পুত্ৰ চণ্ডীবৰৰ নেতৃত্বত আহি কামৰূপ পালে। লণ্ডাবৰ তেতিয়া বৃদ্ধ।
0: ইতিমধ্যে অসমৰ বহু পানী লুইতেৰে ভটিয়াই গ'ল, বহু উত্থান পতন ঘটিল, প্ৰায় 300-400 বছৰ পাৰ হৈ গ'ল। এনেতে এদিন অসমৰ আকাশত নতুন সূৰ্যতিৰ উদয় হ'ল।

0: মানৱৰ অগ্ৰগতিৰ ইতিহাসত যিসকল মহাপুৰুষে সংস্কাৰৰ মহান ব্ৰত উদযাপন কৰি এন্ধাৰ সমাজত জ্ঞানৰ বন্তি জ্বলাই জগতৰ শাশ্বত আদৰ্শক উপলব্ধি কৰিবলৈ শিকাই, সেইসকলেই হ'ল স্মৰণীয়, বৰণীয়, পূজনীয়।
1: সৃষ্টিৰ কল্যাণ কামনা কৰি যুগে যুগে ধৰাধামত অৱতীৰ্ণ হয় সেইজন, যিজনাই সত্য শিৱ সুন্দৰৰ শাশ্বত মহিমাৰ গায়ত্ৰী গায় জগত আৰু জীৱনক চাই নৱদৃষ্টিৰে। ঐশ্বৰ্য, বাহুবল কিম্বা কূটনীতিৰ ক্ষমতাৰ মোহত নহয়, সত্য, প্ৰেম, দয়া আৰু ক্ষমাৰ অপূৰ্ব জ্যোতি উদ্ভাসিত হৈ উঠে সেই দৃষ্টিত। সৃষ্টিত বয় শান্তিৰ মন্দাকিনী, সাহিত্য, সংগীত, কৃষ্টিকলাৰ সুৰভিময় কুসুম পাহিৰে সেইজনেই যাচে গণদেৱতাৰ ৰাতুল চৰণৰ উদ্দেশ্যে ভক্তি পুষ্পাঞ্জলি।
0: সত্যৰ বেদীমূলত আত্মাহুতি দি সেইজনেই সাজে মানৱৰ অগ্ৰগতিৰ ইতিহাসত গৌৰৱময় অভ্ৰভেদী মন্দিৰ।

0: বাপু শংকৰ, তোমাৰ 12 বছৰ বয়স হ'ল, এতিয়াও পঢ়াশালীলৈ যোৱা নাই। মনত ৰাখিবা, আমাৰ বংশটো হ'ল পণ্ডিতৰ বংশ। তুমি মূৰ্খ হৈ থাকিবানে? ৰজাক নিজৰ ৰাজ্যতহে সন্মান কৰে, পণ্ডিতক সকলো ৰাজ্যতে সন্মান কৰে।
1: নাথাকোঁ, মই পঢ়াশালীলৈ যাম।

0: মাওরা লৰাই বুঢ়ীমাক খেৰসুতীয়াইৰ কথা শুনিলে, মহেন্দ্ৰ কন্দলীৰ ছাত্ৰাবাস পালে। অক্ষৰ চিনাকিৰ পিছতে অন্তৰত উন্মেষিত হৈ থকা কবিতা কুঁৱৰীয়ে কলাপাতত জন্ম লাভ কৰিলে। কৰতল কমল কমল দল নয়ন, এনেকৈ এদিন সৃষ্টি হৈছিল কবি আৰু কবিতাৰ।
1: শিক্ষা সাংকৰি শংকৰে এদিন বৰদোৱা পালে। ৰাইজে নতুন দৃষ্টিৰে শংকৰক গুৰু হিচাপে গ্ৰহণ কৰিলে আৰু শংকৰেও সেই সময়ৰ অশিক্ষিত সমাজখন নানা কু সংস্কাৰেৰে ভৰি থকা দেখি সংস্কাৰৰ মহান ব্ৰত গ্ৰহণ কৰিলে। যদিও তেওঁৰ বংশৰ বুঢ়াসকলে পূৰ্ব প্ৰথা অনুসৰি শংকৰক ভূঞা ৰাজ্যৰ শিৰোমণি ভূঞা পদত থাপিবলৈ চেষ্টা কৰে, কিন্তু সেই প্ৰস্তাৱে শংকৰৰ মন চুব নোৱাৰিলে। কাৰণ তেওঁৰ মনত বাহ লৈছিল এখন সুকীয়া নতুন ধৰ্ম ৰাজ্য গঢ়াৰ।
0: সেই ৰাজ্যত গড়মূলি নাথাকিব, থাকিব সংস্কৃতি। সংগীত, নৃত্য, নাট্য আৰু সাহিত্যই হ'ব সেই ৰাজ্যৰ চাৰিখুটি। কাৰো কথালৈ কাণ নকৰি নিজৰ সৃষ্টিৰ মায়াত নিজে আপ্লুত হৈ নতুন কামৰূপ গঢ়াৰ তথা নতুন অসম গঢ়াৰ নতুন পথেৰে তেওঁ আগুৱাই যায়। তেওঁ নিজৰ পৰিচয় সম্পৰ্কে নিজেই লিখি থৈ গৈছে।

আওঁতে চাওঁতে শংকৰদেৱৰ ধৰ্মই বন পোৰা জুইৰ দৰে চাৰিওফালে বিয়পি পৰিল। কিন্তু সেই সময়ত বিভিন্ন সৰু সৰু জনজাতিৰ মানুহৰ ৰাজ্যই বহু ক্ষেত্ৰত শংকৰদেৱক বাধা প্ৰদান কৰিলে। কিন্তু সেই বাধা নেওচি কি জনজাতি কি অজনজাতি সকলোকে বুকুত সাৱতি ল'লে, বিভেদৰ কোনো সীমাৰেখা নাৰাখিলে।

0: শংকৰদেৱে জানিছিল তেৰাৰ এই ধৰ্ম প্ৰচাৰ কৰিব লাগিলে সংস্কৃতি তথা নৃত্য গীত আদি হ'ব লাগিব বাহনস্বৰূপ। এইকাৰণে তেৰাই কলা সংস্কৃতিত বেছি জোৰ দিছিল। কিছুমানে কয় যে তেওঁ প্ৰথমে যিখন চিহ্নযাত্ৰা নাটক কৰিছিল সেইখন প্ৰথমবাৰ তীৰ্থভ্ৰমণ কৰি আহিহে কৰা হয়।
1: কিন্তু কিছুমান চৰিত পুথিৰ মতে চিহ্নযাত্ৰা তেওঁ মহেন্দ্ৰ কণ্ডলীৰ টোলৰ পৰা শিক্ষা সাং কৰি আহিয়ে ৰাইজৰ অনুৰোধত কৰে, কাৰণ তেতিয়া শংকৰদেৱৰ মনতো উৎসাহ আৰু আগ্ৰহ অফুৰন্ত আছিল আৰু ৰাইজৰ পৰাও যথেষ্ট সঁহাৰি পাইছিল।
0: এটা কথা মন কৰিবলগীয়া, তেওঁলোক আছিল সামন্ত বংশৰ মানুহ আৰু অসমলৈ আহিও তেওঁলোকৰ পৰিয়ালটোৱে তেনেধৰণে বসবাস কৰিছিল। এনেকৈ শংকৰদেৱে নিজেও শিৰোমণি বুঢ়াৰ বাপ খাইছিল, গতিকে তেওঁলোকৰ সৰ্বসাধাৰণ মানুহৰ লগত আহ যাহ বা লগ সং তেনেকৈ নাছিল। কিন্তু চিহ্নযাত্ৰাত দেখা যায় যে সেই সম্প্ৰদায়ৰ ব্যৱধান তেওঁ ৰখা নাছিল।
1: ৰঘুপতি ৰজকৰ পুত্ৰ অনাই লন্ত, চিদাক আনিয়া পাছে বস্ত্ৰ পিন্ধাই লন্ত, শুনা যায় সেই যাত্ৰা চাবলৈ হেনো 10,000+ লোক সমবেত হৈছিল, কাৰণ সেইদিনাই অসমত প্ৰথম নাট ভাওনাল জয়যাত্ৰা আৰম্ভ হৈছিল।

ইতিমধ্যে ভূঞাসকলে তেওঁলোকৰ ৰাজত্ব হেৰুৱাইছিল। ইয়াৰ মূলতে শংকৰদেৱ আছিল বিষয় আশয়ৰ প্ৰতি তেনেই নিস্পৃহ। এদিন তেওঁলোকে উজাই গৈ আহোম ৰাজ্য সোমাই মাজুলীৰ ভিতৰৰ ধোৱাহাট বা বেলগুৰিত সত্ৰ পাতি ল'ল। এই বেলগুৰিতে ভক্তি ধৰ্মই প্ৰচণ্ড শক্তি সংগ্ৰহ কৰি ল'লে। বেজবৰুৱাদেৱৰ ভাষাত ক'বলৈ গ'লে মহাশাক্ত জ্ঞান গৰ্বী যুৱক পণ্ডিত মাধৱেও শংকৰৰ ওচৰত শৰণ ল'লে। শংকৰে পালে প্ৰাণ প্ৰিয়তম শিষ্য মাধৱক, আৰু মাধৱে পালে নিষ্কাম মুকুতি ধৰ্মৰ মহা অমৃত। এজন চৰিতকাৰে লিখিছে, শংকৰে ভকতি প্ৰকাশিলা মাত্ৰ, মাধৱেহে প্ৰচাৰিলা।

0: নানান কাৰণত আহোম ৰাজ্যটো শংকৰদেৱে বেছিদিন থাকিব নোৱাৰিলে। ভতিয়া আহিল নামনিলৈ। বিভিন্ন ঠাইত কিছুদিন থাকি বিভিন্ন কাৰণত মহাপুৰুষে আহোম ৰাজ্য এৰি কোচ ৰাজ্যলৈ ভতিয়ালে। তাতো বিভিন্ন ঠাইত থাকি মেলি বৰপেটাৰ পাটবাউসীত নিগাজিকৈ থাকিবলৈ ল'লে। কোৱা বাহুল্য যে এই পাটবাউসীতে মহাপুৰুষে তেওঁৰ সৃষ্টিকৰ্মৰ বহু কাম সমাধা কৰিছিল। এই পাটবাউসীৰ পৰাই গুণী জ্ঞানী বিদ্যুৎসাহী কোচ ৰজা নৰনাৰায়ণৰ লগত যোগাযোগ স্থাপন হৈছিল।
1: ইতিমধ্যে মহাপুৰুষে দুবাৰো ভাৰতৰ বিভিন্ন ঠাই পৰিভ্ৰমণ কৰি যথেষ্ট জ্ঞানৰ ভাণ্ডাৰ চহকী কৰিছিল। আৰু তাৰেই গীত, পদ, ঘোষা, নৃত্য, নাট্য আৰু অভিনয়ৰ যথেষ্ট সমল যোগাইছিল। এই সকলোৰে মূলতে আছিল প্ৰিয় শিষ্য মাধৱদেৱৰ মহান অৱদান। মহাপুৰুষৰ সাহিত্যৰাজিত আজিও আমি দেখিবলৈ পাওঁ উদ্ধৱ সংবাদ, ভাগৱত, অনাদিপাতন, বলিচলন, হৰিশ্চন্দ্ৰ উপাখ্যান, উত্তৰাকাণ্ড ৰামায়ণ, গুণমালা, ৰামমালিতা, অমৃত মন্থন, ভক্তিৰত্নাকৰ, জন্মনিৰ্ণয়, নিমি নৱসিদ্ধ সংবাদ, উৎকলমালা, বৈষ্ণৱ অমৃত, প্ৰেম কলহ, ব্ৰহ্মগীতা, জন্মৰহস্য, কীৰ্তন দশম আদি। আৰু নাটসমূহ হ'ল পাৰিজাত হৰণ, ৰুক্মিণী হৰণ, কেলিগোপাল, কালীয় দমন, পত্নীপ্ৰসাদ আৰু ৰাম বিজয়। পাটবাউসীতে মহাপুৰুষীয়া ধৰ্মই নতুন ৰূপ পৰিগ্ৰহ কৰিলে।

এই সকলৰ ভিতৰত বৰগীত হৈছে গুৰুজনাৰ অনবদ্য অৱদান। বৰগীতৰ কথাৰ প্ৰাঞ্জলতা আৰু সুৰৰ লালিত্যই মানুহক সহজে আকৰ্ষণ কৰে। এইখিনিতে এটা কথা অনুজ্ঞাত ঠিক হ'ব যে বৰগীত ৰাগ সংগীত। শংকৰ মাধৱৰ আগতো অসমত ৰাগ সংগীতৰ প্ৰচলন নথকা নহয়। পিছে দুজনা গুৰুৱে তেওঁলোকৰ সৃজনী প্ৰতিভাৰে ৰাগ সংগীত জনপ্ৰিয় কৰে।

0: শুনা যায় এই গীতটি মহাপুৰুষে নিজে হেনো মহাৰাজ নৰনাৰায়ণৰ চন্দন চৰাত গাই ৰজা প্ৰজা সকলোকে মোহিত কৰিছিল।
1: কোচ ৰজাৰ অনুৰোধক্ৰমে শংকৰদেৱে বৃন্দাবনী কাপোৰ ববলৈ সন্মত হয়। সেইমতে ৰাজভঁৰালৰ পৰা আৱশ্যকীয় সূতা আদি দিয়া হৈছিল আৰু মহাপুৰুষক তেনেই অস্থায়ীভাৱে ৰজাঘৰীয়া গোমস্তাৰ বাব এটা দিয়া হৈছিল। সেই সময়ত তাঁতিকুচিত গোপাল নামৰ এজন প্ৰখ্যাত তাঁতী আছিল আৰু তেওঁৰে নেতৃত্বত অন্য তাঁতীসকলে লগ লাগি তাঁতিকুচিত অৰ্থাৎ আজিৰ বৰপেটাত বৃন্দাবনী কাপোৰখন বৈছিল। এই কাপোৰখন দীঘলে 6 কুৰিহাত আৰু পথালিয়ে 3 কুৰিহাত বহল আছিল। বৃন্দাবন সম্পৰ্কীয় ভগৱান কৃষ্ণৰ সকলো লীলা এই কাপোৰতে বোৱা হৈছিল।
0: গোপাল নামৰ যিজন মুখ্য তাঁতীয়ে কামটো কৰিছিল সেই তাঁতীজনে পাছত মাধৱদেৱৰ ওচৰত মহাপুৰুষীয়া ধৰ্ম গ্ৰহণ কৰি একান্ত ভকত হৈ পৰে আৰু তেওঁকে পাছলৈ মাধৱদেৱে মথুৰা দাস বুঢ়া এটা নাম দিয়ে আৰু বৰপেটা সত্ৰৰ সত্ৰাধিকাৰ পাতে।

কথিত আছে যে মহাপুৰুষ শংকৰদেৱে বাহিৰত হোলী উৎসৱ দেখি অসমৰ বৰদোৱা সত্ৰত সৰ্বপ্ৰথম সেই উৎসৱ পাতে। শুনা যায় বুন্দেলখণ্ডত এই উৎসৱটো

শংকৰদেৱে দেখি বিমোহিত হয়। বসন্তকালৰ বসন্তোৎসৱ ভাৰতৰ বিভিন্ন প্ৰান্তত বিভিন্ন ধৰণে পতা হয়। আমাৰ অসমতো এই উৎসৱ আছিল, কিন্তু আছিল অন্য ৰূপত, নাম আছিল বিহু।

0: মধ্যযুগত মহাপুৰুষে অসমত ভক্তিধৰ্ম প্ৰচাৰ কৰোঁতে কলা সংস্কৃতিকে মূল সমল কৰি লয়। তাৰ ভিতৰত নাট অন্যতম। মহাপুৰুষৰ জীৱিত কালত আৰু তেৰাৰ পৰৱৰ্তী কালত অসমত যি সত্ৰ সংস্কৃতি গঢ় লৈ উঠে, সেই সত্ৰসমূহে আজিও মহাপুৰুষৰ ধৰ্ম আৰু কলা সংস্কৃতি সঞ্জীৱিত কৰি ৰাখিছে আৰু ভৱিষ্যতেও চন্দ্ৰ দিবাকৰ থাকে মানে ইয়াৰ কোনো হানি বিঘিনি নঘটিব বুলি আমাৰ পৰম বিশ্বাস।
1: যশুদে সুত পদ কমলে নাস্তির ভক্তির নারায়ণং যে সং মাভীর কন্যে গুণিগণ কথনে নানু শক্ত রসজ্ঞা যে সং শ্রীমত মুরারু রাম নমময় মধো তাং ধিক তাং ধিক তাং কথয়তি নিয়তাং ইতি মৃদঙ্গ বাজত।